এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ, অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ, দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন, ঢকুৱাখনাৰ মহঘুলি চাপৰিত আজিৰে পৰা ঐতিহ্যমণ্ডিত ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন বৰ্ষাবিঘ্নিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 9 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই মনজিত গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মেত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কালি এই সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি বৈঠকৰ পাছত এখন

0: মেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বাৰমেট খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
1: ৰাইজৰ অভূতপূৰ্ব জনাদেশ আৰু শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপ মুখ্যমন্ত্ৰীসকল, এন ডি এ শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
0: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ 5 বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ লগে লগে দেৱজিৎ শইকীয়াই সাংবিধানিক নিয়ম পালন কৰি বুধবাৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা পদ ত্যাগ কৰে। শ্ৰীশইকীয়াক 2021 চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছিল। নিৰ্বাচন আয়োগে প্ৰায় 1.5 মাহজোৰা প্ৰক্ৰিয়াৰ অন্তত অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা কালি নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰে। আয়োগৰ অবৰ সচিব প্ৰফুল্ল অৱস্থিয়ে এটা নিৰ্দেশযোগে অসমসহ 5খন ৰাজ্যৰ লগতে উপ নিৰ্বাচন সম্পন্ন হোৱা গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ সমষ্টিকেইটাৰ পৰাও নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে নিৰ্দেশটোত পুনৰ ভোটগ্ৰহণ হ'বলগীয়া পশ্চিমবংগৰ ফাল্টা সমষ্টিত আচৰণ বিধি বলবৎ থাকিব বুলি স্পষ্ট কৰি দিয়া হৈছে। নিৰ্বাচন আয়োগে অসম চৰকাৰৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াকো পত্ৰযোগে নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰৰ বিষয়ে অৱগত কৰিছে। আচৰণ বিধি প্ৰত্যাহাৰৰ লগে লগে ৰাজ্য চৰকাৰৰ নতুন জনকল্যাণমূলক আঁচনি বা উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিব পাৰিব। ইয়াৰ উপৰি প্ৰশাসনিক ৰদবদলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাও এতিয়াৰে পৰা কাৰ্যকৰী নহ'ব আৰু সাধাৰণ প্ৰশাসনিক কাম কাজত সৃষ্টি হোৱা স্থবিৰতা দূৰ হ'ব। ইপিনে নিৰ্বাচন আয়োগে আদৰ্শ আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত অসমসহ 5খন ৰাজ্যৰ পৰা মুঠ 1,444 কোটি টকা মূল্যৰ নগদ ধন, সুৰা, ড্ৰাগছ তথা উপহাৰ সামগ্ৰী জব্দ কৰা বুলি জানিবলৈ দিছে। আয়োগে প্ৰকাশ কৰা মতে ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমে অসমৰ ৰাজপথৰ পৰা 6.7 কোটি টকা জব্দ কৰিছে। ইয়াৰ বিপৰীতে তামিলনাডুৰ পৰা 105 কোটি টকা, পশ্চিমবংগৰ পৰা 31, কেৰালমৰ পৰা 12 আৰু পুডুচেৰীৰ পৰা 33 লাখ টকা জব্দ কৰে। আয়োগৰ তথ্যমতে অসমত নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হৈ থকাৰ সময়ছোৱাত 22 কোটি টকা মূল্যৰ 8,28,000 লিটাৰ সুৰা, 70 কোটি টকা মূল্যৰ ড্ৰাগছ, 3 কোটি টকা মূল্যৰ গহনা, 14 কোটি টকা মূল্যৰ অন্যান্য সামগ্ৰীসহ মুঠ 117 কোটি নগদ ধন, সুৰা আৰু সামগ্ৰী জব্দ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইলযোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে।

0: লোক আদালতৰ জাননী পোৱা সকলো লোককেই এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকেই নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলী চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। পুৱা ফাট পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘুলী চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতেই টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি ফাট বিহু উদযাপন সমিতিৰ সভাপতি বসন্ত শইকীয়াই প্ৰকাশ কৰিছে।
1: বিগত বৰ্ষসমূহৰ দৰে বাপতি সাহোন ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ লোক উৎসৱ ফাট বিহু আজিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে আমাৰ বিহুত এইবাৰ বিভিন্ন জাতি জনগোষ্ঠী প্ৰায় 200ৰো অধিক বিহু দলে অংশগ্ৰহণ কৰিব। আজি আমাৰ প্ৰথম কাৰ্যসূচী পুৱা 9 বজাত পতাকা উত্তোলনে এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু আজি আমাৰ টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা হ'ব আৰু 9 মে তাৰিখে আমাৰ গামোচা প্ৰতিযোগিতা, কপৌফুল ৰোপণ, গছপুটি ৰোপণ, পূৰ্ণবয়স্ক সকলো জাতি জনগোষ্ঠীৰ বিহু প্ৰদৰ্শনৰ লগতে ফাট বিহুৰ বছৰেকীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ'ব। আৰু এইবাৰ ফাট বিহুতলীত এটা বিশেষ কাৰ্যসূচী সংযোগ হৈছে ক্ষুদাকণ্ঠ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য জুবিন গাৰ্গদেৱৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অহা কালিলৈ শুভ উন্মোচন কৰা হ'ব আৰু অহা 10 মে তাৰিখে আমাৰ বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা হ'ব। লগতে বিহুৰ যি ঐতিহ্যৰ বৈশিষ্ট উদযাপিত কৰি ৰখা মুকলি বিহু প্ৰতিযোগিতা হ'ব আৰু এই বিহু মৰাৰ পিছত আমাৰ মুকলি সভাৰ কাৰ্যসূচী সমাপন কৰি আমি ফাট বিহুৰ 3টি দিনৰ কাৰ্যসূচী সমাপন হ'ব।
0: ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অনুমোদিত নোহোৱা আৰু ইউডাইজ কোড নথকা বিদ্যালয়সমূহৰ 9ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ নাম চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহত পঞ্জীয়ন নকৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে। মাধ্যমিক শিক্ষা সঞ্চালকে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। এনে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ ফলত বহু চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত অসুবিধাৰ সৃষ্টি হৈছে বুলি নিৰ্দেশটোত কোৱা হৈছে। বিশেষকৈ বিদ্যালয়সমূহৰ পৰীক্ষাৰ কৃতকাৰ্যতা পৰীক্ষণ আৰু নিৰীক্ষণত অসুবিধাৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে। ইতিমধ্যে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যোগেদি সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়ে ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰও আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰও আজি চহৰখনৰ

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি। ঢকুৱাখনাৰ মৌঘুলী চাপৰিত তিনিদিনীয়াকৈ ঐতিহাসিক ফাটবিহু উদযাপন। আইতাৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিশালয় ডি মুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। উল্লেখযোগ্য যে বিধায়িনী গোটৰ নেতা নিৰ্বাচনৰ বাবে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলকাতাত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। ৰাজ্যত বিজেপিৰ নেতৃতাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পৰহি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আজি দুধনৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ত ৰাভা হাছং যৌথ মঞ্চৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত

0: অনুসূচীৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সমভাৱে আগবঢ়াই নিয়াত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহক লৈ বিতংভাৱে আলোচনা কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ নেতৃতাধীন চৰকাৰখনে ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক শক্তিশালীভাৱে আগবঢ়াই নিয়াত দায়বদ্ধতাৰে কাম কৰি আছে।
1: আজি আমাৰ এন ডি এৰ আন এটা মিত্ৰ দল বি পি এফ দলৰ প্ৰধান আগ্ৰাম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা আছুং ছাত্ৰ সাহিত্য পৰিষদৰ জি এম ই এম সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হ'লোঁ, যিহেতু এই অঞ্চলতো ৰাইজে এন ডি এৰ প্ৰতি ব্যাপক জনাদেশ দিলে। তাৰপিছত আমি একেলগে মিলি অহা পাঁচ বছৰ কেনেদৰে আমি ৰাভা হাছুং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে' তাৰিখে।
0: সভাত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিজেপিৰ নেতা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱাৰ প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱাসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজ উত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মৌঘুলী চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰ পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলী চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচাৰ প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব।

0: অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
1: আজি পুৱা 9 বজাত পতাকা উত্তোলনেৰে ফাটবিহু 2026 বৰ্ষৰ 3-দিনীয়া বৰ্ণিল কাৰ্যসূচীৰ পাতনি মেলে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। পুৱা 11:30 বজাত মঞ্চ মুকলি কৰে প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হোৱা মহিলাসকলৰ টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰে তেজপুৰৰ জ্যেষ্ঠ কৃতি বিহুৱতী অৰূপা বৰুৱাই। বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই। দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ 9 মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ, ইয়াৰ পিছতে অনুষ্ঠিত হ'ব গামোচা প্ৰতিযোগিতা। গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। তাৰ পিছতে দিনৰ 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ু মুখৰ কেন্সাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ললে HPV সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰাই মুখৰ কেন্সাৰৰ সম্ভাৱনাও কমে। গোৱালপাৰা জিলাত মুঠ 10,082গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰি এইদৰে কয়।
2: হিউমেন পেপিলোভাইৰাছৰ যি কথা আমি শুনি আছো, গোটেই অসমত বা ভাৰতবৰ্ষত সকলোতেই মানে এই ভেকচিনেশ্যনৰ মানে ব্যৱধান কৰা হৈছে। পেপিলো ভাইৰাছটো আমি যদি ৰক্ষা যদি আমি হেৰি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ আই মাতৃসকল তেওঁলোকে সুৰক্ষিত হৈ থাকিব। আপোনালোকে জানে যে পেপিলো ভাইৰাছটোৱে পাছলৈ মহিলাক চাৰ্ভাইকেল কেঞ্চাৰলৈ বেমাৰটোৰ বেছি হেৰি কৰি দিয়ে। গোৱালপাৰা জিলাতে অকল 10,000তকৈ অধিক টাৰ্গেট আছে এই ভেকচিনেশ্যনৰ কাৰণে। মই আমাৰ গোৱালপাৰা জিলাৰ ৰাইজক বা গোৱালপাৰা জিলাৰ আই মাতৃসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিসকলে উঠি অহা প্ৰজন্মৰ যি কন্যা আছে বা ছোৱালী আছে, তেখেতসকলে যাতে যেন এই ভেকচিনটো লয় আৰু ভৱিষ্যত এটা ধুনীয়া সুস্থ জীৱন বা সুস্থ পৰিয়ালৰ জীৱন যাপন কৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ।
0: পশ্চিম কাৰ্বি আংলং জিলাতো জৰায়ুৰ কৰ্কট ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ বাহিৰত থকা 14-16 বছৰ বয়সৰ কিশোৰীসকলক HPV প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। বৰ্তমান জিলাখনৰ বৈঠালাংচু, উম্পানাই, জিৰিকেণ্ডিং আৰু ডংকামকাম খণ্ড প্ৰাথমিক চিকিৎসালয়ত প্ৰায় 200গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযান অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা টীকাকৰণ বিষয়া ডাঃ ক্লিপ্টৰ জোন্স ফাংশুৱে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ হবলৈ আহান জনাই কয় যে মহিলাসকলক ভৱিষ্যতে চাৰ্ভাইকেল কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধিৰ পৰা সুৰক্ষিত ৰাখিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা বিভাগে এই অভিযানৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। চৰকাৰৰ এই পদক্ষেপে জিলাখনৰ মহিলাসকলৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানী

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱাই এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰই আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰই আজি চহৰখনৰ আৰ্ট ৰিটম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। এপ'লো এক্সেল কেয়াৰ হস্পিটেলে বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে থেলাচেমিয়া ৰোগীৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা, প্ৰতিষেধক আৰু উন্নত চিকিৎসা গুৰুত্ব সন্দৰ্ভত সজাগতা কাৰ্যসূচী আয়োজন কৰে। থেলাচেমিয়া ৰোগী নিৰাপদ আৰু কাৰ্যকৰী ব্যৱস্থাপনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি হাস্পিটেলখনে থেলাচেমিয়া ৰোগীসকলৰ চিকিৎসাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। এই অভিযানৰ অংশ হিচাপে হাস্পিটেলখনৰ চিকিৎসক অভিজিৎ ফুকন আৰু জয়িষা দেৱে গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেল আয়োজন কৰে। ইন্দ্ৰজিৎ দাসে আঁত ধৰা এই অনুষ্ঠান আজি পুৱা 9:20 প্ৰচাৰ কৰা হয়। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালী আইতা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আজিৰ সামৰণি পৰে। মহানগৰী চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত অসমৰ কৃষ্টি হলৈয়ে ডিমুকুট অৰ্জন কৰে। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা ছোৱালী একক 14 আৰু 16 বছৰ অনুৰ্ধ ফাইনেলত কৃষ্টি হালৈ অসমৰে ফাগুনজ্যোতি পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসমৰ ফাগুনজ্যোতি আৰু পশ্চিমবংগৰ আনিয়া বিশ্বাসক 16 বছৰ অনুৰ্ধ ডাবলছ শাখাৰ ফাইনেলত অসমৰ মৃগাক্ষী চাংমাই আৰু আৰিফা চৌধুৰীয়ে পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি। ঢকুৱাখনা মৌগুলি চাপৰি তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আইটা ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিহালৈ ডিমুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি
1: আকাশবাণী সমাচাৰ কে সাথ মে সৰ ফিৰোজি।
2: श्रोताओं आकाशवाणी के गुवाहाटी केंद्र से प्रसारित किए गए थे संध्यार आंचलिक बातुरी असमयामी समाचार। आकाशवाणी का ये हाफलॉन्ग केंद्र है फ्रीक्वेंसी मॉड्यूलेशन 110.2 मेगाहर्ट्ज़ पर। और एक ज़रूरी सूचना है श्रोताओं, डिस्ट्रिक्ट लीगल सर्विसेज अथॉरिटी डिमा हसाओ द्वारा दिनांक 9 मई 2026 यानी कि कल को जाटिंगा स्थित डिमाहसाओ न्यायालय परिसर और हाफलोंग के अतिरिक्त न्यायालय भवन में राष्ट्रीय लोक अदालत का आयोजन किया गया है कल। और इस लोक अदालत में लंबित एवं प्री ट्रायल मामलों के निपटारे के लिए आवश्यक कदम उठाए जाएंगे। जिन मामलों का निपटारा किया जाएगा वे कुछ इस प्रकार है, जैसे कि कुछ क्रिमिनल कंपाउंडेबल केसेस सूट्स इस लोक अदालत के चलते सुलझाए जाएंगे। मोटर एक्सीडेंट कंपेंसेशन केसेस, लिजिटेशन यानी MACT, सिविल केसेस और जो विभिन्न बैंक से रिलेटेड जो केसेस हैं, लोन्स के रिलेटेड जो केसेस हैं, केसेस रिलेटिंग टू recovery of loans from various banks, और साथ ही electricity bills, cases related to collection of electricity bills और BSNL phone bill collection cases भी। जिला विधिक सेवा प्राधिकरण डिमाहसाओ आम जनता से अनुरोध करता है कि जिन्हें आगामी लोक अदालत का समय या नोटिस प्राप्त हो चुका है वे अपने मामलों के शीघ्र निपटारे का लाभ उठाने हेतु 9 मई 2026 को यानी कि कल आयोजित राष्ट्रीय लोक अदालत में